Good morning. Itu Agashwani Kohima. Pujulaga khobor puriya sim kumlongla. Pradhan Mantri Narendra Modi ba kisman janta khan logoti nature jotam kuriya local dukhan aur dusra samaj laga dukhan halka guridia dangor kamde jagali badhai dikina tai khan laga muno thai dia kam aru kamiyab khan janai dise tai laga monthly karyakram man ki bat Agashwani de Shri Modi ba desh laga cultural heritage ba jai rakhia sarkar laga kam khan janai dise itia garam mausam upor chinta janai kina pradhan mantri ba manu khan logoti Official advisories manegina suraksha hoboli bajab kata muthaboli anurodh korise taibra traditional summer khalwa khan khaboli koirise Union Agriculture and Farmers Welfare Minister Shivraj Singh Chauhan bra khet bachao abhiyan to resident district Madhya Pradesh de aji shuru kori dibol ase mahina lomba campaign to June 30 tarikh tak jari rakhibol ase campaign ba fertilizers kan balance aro hushar ba chalaboli mausam loko jura duk karane kisan kan loko de thik samoy advice dibole panchayat level de bhag loboli aro schemes laka lab kan bosti kan loko de dibole bhavna ase campaign shuru nagoria kari shri jawan ba campaign de bhag loa sob states laka chief ministers loko de কথা কৰিছে মিনিষ্টাৰ বা ইউনিয়ন মিনিষ্টাৰ্ছ আৰু দুচৰা পাব্লিক ৰিপ্ৰেজেণ্টেটিভ লগতে ইনিচিয়েটিভটি চামিল হ'বলৈ অনুৰোধ কৰিছে তাৰ বা কৃষি বিজ্ঞান কেন্দ্ৰাছ আইকাৰ ইনষ্টিটিউটছ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিজ চেণ্ট্ৰেল আৰু ষ্টেট চৰকাৰ লগা ছিনিয়ৰ এগ্ৰিকালচাৰ অফিচিয়েলছ লগত ভাৰ্চুৱেলি বাতচিত কৰি মানুহখন বা ভাগ লৈ কিনে কেম্পেইনটো আগে লৈ যাবলৈ অনুৰোধ কৰিছে মিনিষ্টাৰ বা কৈছে কি কেম্পেইনটো মাল্টি ডাইমেনশ্যনেল হৈ কিনে স্কিমছ খান কিষাণ খান Kisan Credit Card, Pradhan Mantri Kisan Samman Nidhi, Crop Insurance Scheme, Aro, Health, Soil Health Cards Laga, Lab Kanbra, Kisan Khan Logot Pungjai Diwali Ase Kwe Se. Tongjibi Mo N. Izong, Omerdi 24 Sal Entrepreneur, Aro Nagalanba Youth Leader Logodi, New Champion 2026 Laga Annual Meeting Di Bhaklobali Chunisi, June the World Economic Forum Laga Flagship Gathering.